লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি, অসমৰ 10 জন লোক এতিয়াও সন্ধানহীন। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027ৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস। আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেন্থিল কুমাৰৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি।

0: বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 জন লোক আৰু তামিলনাডুৰ 21 জন লোক আছে। এতিয়ালৈকে 320 জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 জন লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ 3য়খন বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষও মুকলি কৰিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা লৈছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী মহানগৰক অচিৰেই দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰ হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। তদুপৰি চলিত বৰ্ষতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰিবলৈ পাই ডঃ শৰ্মাই আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027 চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: আমিনগাঁৱত ৰাজ্য চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি খুব আধুনিক চুইমিং পুল এটা নিৰ্মাণ কৰি আছিলে। ইয়াতে এটা প্ৰেক্টিচ পুল আছে, এটা অলিম্পিক চাইজ পুল আছে, ড্ৰাইভিং কৰাৰ সুবিধা আছে আৰু প্ৰায় 1300 দৰ্শক বহি চুইমিং চোৱাৰ সুবিধা আছে। ইয়াৰ লগতে আমাৰ খেলুৱৈসকলক যাতে আমি হোষ্টেলত ৰাখিব পাৰোঁ 40টা হোষ্টেল ছিটৰো ব্যৱস্থা আছে। পৰৱৰ্তী দিনত ইয়াক আৰু বৃদ্ধি কৰা হ'ব। আমিনগাঁৱত সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত আজি আমাৰ চুইমিং চেণ্টাৰ অৱ এক্সেলেঞ্চো নিৰ্মাণ হৈ উঠিলে। এতিয়া আমাৰ লাষ্ট প্ৰজেক্ট হিচাপে বাকী আছে ক্ৰিকেট ষ্টেডিয়ামখন। মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত আমি ক্ৰিকেট ষ্টেডিয়ামখনৰো নিৰ্মাণ সমাপ্ত কৰিব পাৰিম। সন্মুখৰ ৰাস্তাটো আমি প্ৰায় 6 লেন ধৰণে বনাই আছোঁ আৰু গাড়ী ৰাখিবৰ বাবে 2000 গাড়ী ৰখাৰো আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙো বনাই আছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই লগতে অগ্নিবীৰসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যান

0: চন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এই দিনটোৱে ৰাষ্ট্ৰীয় জীৱনত ক্ৰীড়াৰ মূল্যক স্বীকৃতি দিয়াৰ লগতে সুস্বাস্থ্য, নিয়মানুৱৰ্তিতা, দলীয়ভাৱে কাম কৰা আৰু এথলেটিক উৎকৃষ্টতাত আলোকপাত কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: 1905 চনৰ আজিৰ দিনটোতে বৰ্তমানৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰা শিশুটিৰ নাম পিতৃ মাতৃয়ে ধ্যান সিং ৰাখিছিল। 16 বছৰ বয়সত ধ্যান সিং তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ অধীনত সৈনিকৰূপে মকৰল হৈছিল। দিনৰ দিনটো সেনাবাহিনীৰ কঠোৰ অনুশাসন আৰু কৰ্তব্য পালনৰ অন্তত নিশা ধ্যান সিঙে নিজৰ মৰমৰ হকী ষ্টিকডাল লৈ মুকলি পথাৰলৈ গৈছিল। সেই সময়ত আজিৰ দৰে ফ্লাডলাইটৰটো ব্যৱস্থা নাছিল। সেয়ে ধ্যান সিঙে জোনটো ওলোৱালৈ ৰৈ থাকিছিল আৰু জোনৰ এধানী মৃদু পোহৰতে হকীৰ ড্ৰিবলিঙৰ অভ্যাস কৰিছিল। তেওঁৰ একনিষ্ঠ আৰু নিৰন্তৰ সাধনাৰ সাক্ষী হৈ ৰোৱা লগৰ সৈনিকসকলে সেয়ে ধ্যান নামটোৰ লগত জোনৰ চন্দ শব্দটিও সংযোজন কৰিলে আৰু এনেদৰেই ধ্যান সিং ধ্যানচন্দ হৈ পৰিল। 1928 আমষ্টাৰডাম, 1932 লছ এঞ্জেলছ আৰু 1936 বাৰ্লিন এই তিনিওটা অলিম্পিকতে ধ্যানচন্দ্ৰৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতে হকীত সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। 1956 চনত ধ্যানচন্দে সেনাবাহিনীৰ মেজৰ ৰূপে অৱসৰ গ্ৰহণ কৰে আৰু সেই বছৰেই তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়। অৱসৰৰ পাছত তেওঁ বহু বছৰ হকীৰ প্ৰশিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1979 চনত পৰলোকপ্ৰাপ্তি হোৱা হকীৰ যাদুকৰ ধ্যানচন্দৰ ভাৰতীয় খেল সংস্কৃতিৰ প্ৰতি থকা অজৰ অমৰ অৱদানক সন্মান জনাবলৈ প্ৰতিবছৰে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।
0: ৰাজ্য চৰকাৰে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে নলবাৰী জিলাৰ দৌলাশালত ৰাজ্যৰ প্ৰথমটো অত্যাধুনিক নিৰ্দিষ্ট নিচাযুক্ত দ্ৰব্য জ্বলাই নষ্ট কৰা যন্ত্ৰৰ সহায়ত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰা হয়। এই যন্ত্ৰটোৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিক পদ্ধতিৰে ড্ৰাগছখিনি জ্বলোৱা হয় বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে জব্দ, গ্ৰেপ্তাৰ, ড্ৰাগছ নেটৱৰ্ক ধ্বংস এই তিনিটা বাৰ্তাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথাও তেওঁ সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 10 দিনত ৰাজ্যত 9খন জিলাত চলোৱা বিশেষ অভিযানত 472,51,00,000 টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত আৰক্ষী সফল হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যৰ 35 লাখৰো অধিক আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰা বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈৰ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাকলন প্ৰস্তুত কৰিছে। শ্ৰীবৰগোহাঁই কয় যে ধনশিৰি নৈৰ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
2: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গড়াখনে এই গড়াখনে সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাকলন তৈয়াৰ কৰিবৰ কাৰণে কৈছো আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছো। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে
0: ব্ৰহ্মপুত্ৰ।
3: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে। সেই অনুসৰি আজি আৰু পৰহিলৈ শিক্ষক কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ বিদ্যালয় পৰিদৰ্শকক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে। যোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে যিসকল শিক্ষক কৰ্মচাৰীয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ নৈমিত্তিক ছুটি লাভৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে আজি আৰু পৰহিলৈ সেই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ

0: বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। সেণ্টেল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজজ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বক্ৰমৰ অষ্টাদশ স্থানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ইয়ান ইঅ এনজিক 3-0 ব্যৱধানত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত সেণ্টেল কুমাৰ সতীৰ্থ খেলুৱৈ বীৰ চৌত্ৰানীৰ বিৰুদ্ধে 3-2 ব্যৱধানত বিজয়ী হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সমুজ্জ্বল ভৰদ্বাজৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতেই নেপালৰ জলপ্ৰলয়ৰ সৈতে জড়িত বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে এই বাতৰিক নেপালত গণসৎকাৰৰ প্ৰস্তুতি, পুনৰ জল বিস্ফোৰণৰ আশংকা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নেপালত অসমৰ 10 লোক সন্ধানহীন হৈ থকাৰ বাতৰিটো মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আকৌ নেপালত এই পৰ্যন্ত 320 ভাৰতীয় লোক সন্ধানহীন হৈ থকা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক আৰ্থিক অৱস্থা সন্দৰ্ভত এটা বাতৰিক 1 ছেপ্টেম্বৰত চৰকাৰে ল'ব 1000 কোটি ঋণ শিৰোনামেৰে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 27 অক্টোবৰৰ পৰা গুৱাহাটী বেংকক বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমত নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰ পাতনি মেলি ৰাজ্য চৰকাৰী পশুপালন বিভাগত 200 পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2016 চনত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতা আৰু প্ৰক্ৰিয়াত বাধা দিয়াৰ অভিযোগৰ গোচৰৰ পৰা বিধায়ক অখিল গগৈক আদালতে ৰেহাই দিয়াৰ বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমৰ শেহতীয়া বানৰ সময়ত আৰু বানৰ পাছত সমন্বিত দলীয় প্ৰচেষ্টাৰে সাপে খটা 249 লোকক সুস্থ কৰি তোলাৰ এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579 বৃদ্ধি, অসমৰ 10 লোক এতিয়াও সন্ধানহীন, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি, 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস, আৰু হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰৰ খিতাপ দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: nonon kang sam por fai pila por pen asami salam te pen biuta te piar jik sna
1: নমস্কাৰ আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

লাপোৱানা পোৱানা নেতুম বড়ো লুণবাৰী মাং ডেঙালং ৰমেশ্বৰী ব্ৰহ্ম কিলোন আলোন আৰ্জৈ লং টাংলো আদুন থু আলোন আৰ্জৈ থা চামেলি বসুমতাৰী কিলোন লাবাংছ আলোন।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: প্ৰিয় শ্ৰোতা, আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আগবঢ়াইছোঁ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতান। এই শিতানত আজি শুনক হেমাংগ বৈশ্যৰ সৈতে হোৱা এটি কথোপকথন। কথা পাতিছে শিখামণি দত্তই।
0: নমস্কাৰ হেমাংগ বৈশ্য ডাঙৰীয়া।
2: নমস্কাৰ মেডাম।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপুনি হাইড্ৰপনিক্স অৰ্থাৎ মাটিবিহীনভাৱে কৰা আধুনিক কৃষি পদ্ধতিৰ লগত জড়িত, গতিকে পুনতে আমি এই কৃষি পদ্ধতিটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম।
2: মই ইনিচিয়েলি আপোনাক মোৰ বেকগ্ৰাউণ্ড জনাবলৈ খুজিছোঁ। আমি কোম্পানীৰ নাম হৈছে মা কামেশ্বৰী এগ্ৰ' প্ৰডাক্টছ LLP। আমি শুৱালকুছি বংশৰত হাইড্ৰপনিক প্ৰজেক্ট এটা কৰি আছোঁ, য'ত আমি 1056 স্কুৱেৰ মিটাৰ লেণ্ড এৰিয়াত, যোনটো ক্লাইমেট কণ্ট্ৰল পলি হাউচ বুলি কয়, য'ত আমি এক্সটাৰ্নেল ফেক্টৰ একো নোহোৱাকৈ আমি কণ্ট্ৰ'ল্ড এনভাইৰনমেণ্টত এটা কৃষি প্ৰেক্টিচ কৰা হয়,
0: মানে নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত।
2: এতিয়া মই যদি ক'বলৈ যাওঁ যে হাইড্ৰপনিক্স মানে কি, পানীৰ বিনা খেতি। তাত আমি কিছুমান নিউট্ৰিয়েণ্টছ ইউজ কৰোঁ, যোনটোক আমাৰ ইনশ্বৰ্ট মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ বুলি কওঁ।

0: হয়
1: হয়
0: সলিউশন এ সলিউশন বি, মানে
1: হয়
0: একদম পাতল পানীৰ লেয়াৰ এটা আমাৰ ফ্লো হৈ থাকে, সেইটো
1: হয়
0: সেইটোক আমি নিউট্ৰিয়েন্ট ফিল্ম টেকন'লজি বুলি কোৱা হয়।
1: হয়
0: সেইটো আমাৰ NFT বেড,
1: হয়
0: যোনটোত আমি আমাৰ ধুনীয়াকৈ কাপ নেটছবোৰ প্লেচড হয় আৰু তাতে আমাৰ শিপা জোপা পানীৰ লগত কানেক্টেড থাকে, যোনটো
1: হয়
0: সি 30 to 35 ডেজৰ ভিতৰত
1: হয়
0: সি ৰেডি হৈ যায় ছেপলিংজোপা। তাতে আমি এতিয়া ষ্টেপ ৱাইজ যদি মই আৰম্ভ কৰিবলৈ যাওঁ,
1: হয়
0: আমি ছিডলিং ট্ৰে ৰেডি কৰোঁ,
1: হয়
0: য'ত আমি এভৰি ছিডলিং ট্ৰেত আমাৰ অ'এচিছ কিউব বুলি কয়,
1: হয়
0: তো তাতে আমি কিছুমান স্পঞ্জ জাতীয় বস্তু এটা ইউজ হয় যোনটোক আমি অ'এচিছ কিউব বুলি কওঁ ইন টেকনিকেল টাৰ্ম,
1: হয়
0: যোনটো একচুৱেলি চাবলৈ গ'লে কম্প্ৰেছ ছইল একবিধ হয়। সহজ ভাষাত ক'বলৈ গ'লে স্পঞ্জ এক টুকুৰা,
1: হয়
0: স্পঞ্জ টুকুৰাত হোল থাকে,
1: হয়
0: তাতে আমি ছিডটো দি দিওঁ আৰু
1: হয়
0: সি 3 দিন 4 দিনৰ ভিতৰত স্প্ৰাউটিং হৈ যায়। তো
1: হয়
0: সিয়াক আমি তাৰপিছত
1: অংকুৰিত হয়
0: অংকুৰিত, তো অংকুৰিত হোৱাৰ লগে লগে আমি ফটোছিন্থেছিছটোৰ কাৰণে আমি বাহিৰত থৈ দিয়া হয়,
1: মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ কাৰণে
0: হয় 12 পৰা 15 দিনৰ ভিতৰত সি ট্ৰান্সপ্লাণ্ট ৰেডি হৈ যায়, যোনটো মই NFT বেড বুলি ক'লোঁ।
1: হয়
0: সিয়াক 30 পৰা 35 দিন NFT বেডত ৰখা হয়,
1: হয়
0: ৰখাৰ লগে লগে আমি সিয়াক হাৰ্ভেষ্টিং কৰি কেনে পেক কৰি ডেলিভাৰ কৰা যায়।
1: তাৰমানে মাটিত কৰা খেতিতকৈ সময়টো কম লাগে নেকি?
0: হয় নিশ্চয়
1: কম লাগে নহয়।
0: হয়।
1: বৰ্তমান আপুনি কি কি শস্য খেতি কৰি আছে এই পদ্ধতিত?
0: আমাৰ জেনেৰেলি প্ৰডাক্ট বুলি ক'বলৈ গ'লে দুটা ছেগমেণ্টত ডিভাইডেড আছে, এটা আমি
1: হয়
0: লিফি গ্ৰীণ বুলি কওঁ,
1: হয়
0: কাৰণ হাইড্ৰপনিক বুলি ক'লে সি যিহেতু 30 পৰা 35 দিন থাকে, সিয়াৰ চাইকেলটো খুব কম সময়ত হয়,
1: কম সময়ত,
0: তো আমি সেইকাৰণে লিফি পাতজাতীয় প্ৰডাক্টবোৰ যেনেকৈ আমাৰ ছালাড পাত হওক,
1: হয়
0: নাইবা আমাৰ ছালাড পাতৰে 4টা 5টা ভেৰাইটি আমি কৰি আছোঁ,
1: যেনে ধৰি লোৱা হ'বনে লেটুছ
0: হয়
1: পালেং
0: লেটুছ
1: এইবিলাক হ'ব?
0: পালে, হয়
1: হয়
0: পুদিনা ক'ব পাৰে,
1: পুদিনা,
0: লেটাছৰে 5টা ভেৰাইটি কৰি আছোঁ। মই যদি ক'বলৈ যাওঁ বাটাৰহেড হয় এটা, যোনটোৰ ডিমাণ্ড এতিয়া খুব মানে বাঢ়ি আছে, এটা
1: বাঢ়ি আছে,
0: তাৰেও বহুত ৰঙা পাত এটা ওলাইছে, সেইটোক আমি ৰেড লেটাছ বুলি কওঁ, নাইবা ল'লো ৰছো বুলিও কোৱা হয়, সেইটো এটা ভেৰাইটি কৰি আছোঁ। দেন আমি আইচবাৰ্গ লেটাছ কৰি আছোঁ, যোনটো গুলটো হয়,
1: হয়
0: তাৰপিছত হৈ যাওক এটা ৰমেইন বুলি কয়, আমি ইন ট'টেল 5টা লেটাছ ভেৰাইটি কৰি আছোঁ। তাৰপিছত আমি বকছই নাইবা পাকছই বুলি কোৱা হয়, যোনটো চাইনিজ কেবেজ বুলিও হয়,
1: বন্ধাকবিৰ
0: বন্ধাকবিৰ ফেমিলি হয় সেইটো, হয় তো আৰু এটা হয় চাইনিজ কেবেজ নাইবা নাপা কেবেজ বুলি কয়, সেইটো আমি কৰি আছোঁ। মানে আমাৰ প্ৰডাক্ট যোনখিনি আমি কৰি আছোঁ, এটা বহুত প্ৰেফাৰ্ড R&D কৰি কেনে কি মাৰ্কেটত কোনটো প্ৰডাক্টৰ কি ৰিকুৱাৰমেণ্ট আছে, কাৰণ ইংলিছ এক্সটিকৰ যদি মই ক'বলৈ যাওঁ, তাৰ মাৰ্কেট ডিমাণ্ডটো বাঢ়ি আছে। আমাৰ ইণ্ডিয়া এভৰি ইয়াৰ 11% CAGR-ত গ্ৰ' কৰি আছে ইংলিছ এক্সটিক মাৰ্কেটটো, আৰু তাৰ ট'টেল মাৰ্কেট মুনি মই যদি ক'বলৈ যাওঁ ৱৰ্ল্ড ৱাইড US ডলাৰত $16.1 বিলিয়ন মাৰ্কেট হয় ইংলিছ এক্সটিক প্ৰডাক্টখিনি, তাৰ মাৰ্কেটটো বহুতে ভাল হয়।
1: ইংলিছ এক্সটিক প্ৰডাক্ট বুলি যে কৈছে,
0: হয়
1: সেইটো আমাৰ শ্ৰোতাসকলে জনাকে সাধাৰণ ভাষাত ক'ব নেকি বাৰু?
0: হয় ট্ৰেডিশ্যনেল মানে যোনটো
1: পৰম্পৰাগত
0: পৰম্পৰাগতভাৱে সেইটো আমাৰ বাহিৰৰ পৰা অহাখিনি, যেনেকে মই এতিয়া ক'লো চাইনিজ কেবেজ, ইয়াৰ বংশটোৱে আহিছে চাইনাৰ পৰা, সিয়াৰ নামটোৱে সেইকাৰণে আমি ক'বলৈ যাওঁ পাকছই বকছই বুলি কোৱা হয় আমাৰ ইণ্ডিয়ান ভাষাত, আৰু চাইনিজ কেবেজটোকো ইয়াতে আমাৰ চাইনিজ কেবেজ বুলি কয় সৰল ভাষাত। তো এইবোৰ যোনখিনি আমাৰ ইয়াতে গ্ৰ' নোহোৱা বস্তু, এটা আমি কণ্ট্ৰ'লড এনভাইৰনমেণ্টত যেতিয়া কৰিবলৈ পাৰোঁ, ইয়াক এক্সটিক মাৰ্কেট বুলি কোৱা হয়। সেইখিনি
1: মাটিত কৰা খেতিৰ তুলনাত এই খেতিৰ উৎপাদনটো কেনেকুৱা?
0: মাটিত যদি আমি কম্পেয়াৰ কৰিব যাওঁ, মাটিত আমাক বহুত লাৰ্জ কাল্টিভেবল ছইল এৰিয়া লাগে, আৰু হাইড্ৰপনিকত কিন্তু আমাৰ বহুত কম জেগাতে আমি কৃষি উৎপাদন অধিক মাত্ৰাত কৰিবলৈ পাৰোঁ। দ্বিতীয় ফেক্টৰ হৈ গ'ল আমাৰ পানী, যিহেতু আমি কৈছোঁ যে মাটিবিহীন খেতি, তো আমি পানীৰ ওপৰতে খেতিটো কৰি আছোঁ, তো তেতিয়া আমি যদি চাবলৈ যাওঁ, চবে ভাবিব পাৰে কি পানীৰ বহুত ৰিকুৱাৰমেণ্ট হ'ব, কিন্তু কনভেনশ্যনেল ফাৰ্মিং যোনটো আমি মাটিত কৰোঁ, কনভেনশ্যনেল ফাৰ্মিঙৰ পৰা ইয়াতে আমি 90% লেছ ৱাটাৰ ইউজ কৰোঁ।
1: কেনেকৈ সেইটো?
0: কাৰণ আমাৰ পানীটো গোটেইখিনি ৰিচাইকেল হৈ থাকে ইয়াতে, আমি পানীটো মানে পুনৰ ব্যৱহাৰযোগ্য হয়। হয় ধৰি লওক এটা পলি হাউচত যদি 20,000 কেপাচিটি আছে, সেই 20,000 কেপাচিটিৰ কাৰণে আমি 10,000 লিটাৰ পানী 15 দিনৰ মূৰত সলনি কৰিব লাগে। তৃতীয় হৈ গৈছে নিউট্ৰিয়েণ্ট, আমি যিখিনি নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰোঁ হাইড্ৰপনিকত, সি ডাইৰেক্টলি শিপাজোপাই নিউট্ৰিয়েণ্টখিনি লৈ লয়, তো আমি বাহিৰাগতভাৱে একো এক্সটাৰ্নেল নিউট্ৰিয়েণ্ট দিব নালাগে। ধৰি লওক আমি ফিল্ডত ফয়লাৰ স্প্ৰেইং কৰিব লাগে, কিবা পোক হওক ফাৰ্টিলাইজাৰ মাৰিব লাগে,
1: সাৰ প্ৰয়োগ কৰিব,

0: লাগে আমি
1: হয়
0: যেতিয়া আমি পৰম্পৰাগতভাৱে কৰোঁ।
1: হয়
0: হয়
1: কিন্তু আমি হাইড্ৰোপনিকত একো উপৰিয়াভাৱে ব্যৱহাৰ কৰিবলৈ নালাগে, কাৰণ আমি যিখিনি এচেনচিয়েল আমাৰ টোটেল আমাৰ তাতে 14টা ব্যৱহাৰ হয়,
0: হয়
1: নিউট্ৰিয়েন
0: হয়
1: নাইট্ৰজেন ফসফৰাছ পটাচিয়াম কেলছিয়াম মেগনেচিয়াম আৰু ছালফাৰ,
0: হয় হয়
1: যোনখিনি মেইন আমাক প্লাণ্ট এজোপাক লাগে,
0: প্ৰধানকৈ প্ৰয়োজন হয়।
1: প্ৰধানকৈ প্ৰয়োজন হয় ইয়াৰ গ্ৰ'থৰ কাৰণে।
0: হয়
1: আৰু দুটা ছেকেণ্ড ছেগমেণ্টটো হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্ট, য'ত আমাক আইৰণ, মেংগানিজ, জিংক, কপাৰ, বৰণ, মলিবডেনাম, ক্ল'ৰিন আৰু নিকেল লাগে। তো সেইখিনি আমি এবাৰ যেতিয়া নিউট্ৰিয়েণ্ট চলিউশ্যনটো বনাই দিওঁ আৰু বাহিৰাগতভাৱে আমি একো দিব নালাগে তাক, খালি তাতেও এটা কথা আছে কি আমি ঘনে ঘনে মানে অলপ অলপকৈ বঢ়াই যাওঁ। তৃতীয়টো হৈছে আমাৰ প্ৰডাকশ্যনটো। আমি হাইড্ৰোপনিকটো যিহেতু এটা কণ্ট্ৰ'লড এনভাইৰনমেণ্টত কৰি আছোঁ, চাবলৈ গ'লে আমাৰ এটা ফেক্টৰী হয় সি, তো আমি যদি ইয়াক চলাবলৈ পাৰোঁ আমাক সি উৎপাদনটো প্ৰধানকৈ দিব পাৰে।
0: দিব
1: হাইড্ৰোপনিকত আমি একো পোক পতংগৰ কাৰণে একো কেমিকেল পেষ্টিচাইড ইউজ কৰা নাযায়। যদি কম্পেয়াৰ কৰোঁ কনভেনশ্যনেল ফাৰ্মিঙত, তেতিয়া আমি যদি পোক পতংগ ধৰে তেতিয়া আমি স্প্ৰেইং কৰিব লাগিবই। সেইটো চাবলৈ গ'লে আমি হাইড্ৰোপনিকত একো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ নাইবা পেষ্টিচাইড ইউজ কৰা নাযায়।
0: নাযায়। এতিয়া এই কৃষি পদ্ধতিটোত নিৰ্দিষ্ট খেতি কিছুমানহে কৰিব পাৰি নেকি?
1: ধৰি লওক আমি এতিয়া যোনটো নিউট্ৰিয়েণ্ট ফিল্ম টেকন'লজি, তাৰে আমাৰ 3-4 ইঞ্চিৰ ফিল্ম এটা বহি থাকে পানীৰ। তো আপুনিয়ে ধৰি লওক 4 ইঞ্চি জাগাত আমাৰ কিমানখিনিলৈ শিপা জোপা তললৈ যাব পাৰিব, তো সেইটো এটা চেঞ্চত চাবলৈ গ'লে এইটো অসম্ভৱ কথা ডাঙৰ ক্ৰপ কৰাটো। যেনেকৈ ধৰি লওক আমাৰ ফুলকবি এতিয়া শিপা জোপা সি জেনেৰেলি 2-2.5 ফুট তললৈ যাব লাগে, সেইখিনি জাগা যদি আমি দিবলৈ নোৱাৰোঁ সি ফুলকবিটো ফৰ্মে নহ'ব, হ'ব পাতবোৰ ওলাব খালি কিন্তু হেড ফৰ্মেশ্যনটো নহ'ব, হেড ফৰ্মেশ্যন নহ'লে আমি তাৰ মাৰ্কেটটোও নাপাম। তো সেইকাৰণে আমি এনেকুৱা ক্ৰপ ধৰিব লাগে যোনটো আমি কম সময়তে অধিককৈ উৎপাদন কৰিবলৈ পাৰোঁ।
0: অসমৰ খেতিয়কসকল যিসকলে কৰিব বিচাৰিব তেওঁলোকক আপুনি কোনবিলাক খেতিৰে এই কৃষি পদ্ধতিটোৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ ক'ব?
1: আমি ঘৰত সদায় ব্যৱহাৰ কৰা বস্তুৰ ভিতৰত আহি যায় পালেং শাক,
0: পালেং শাক
1: পুদিনা কৰিব পাৰে, ধনিয়া পাত কৰিব পাৰে।
0: আপুনিতো ইতিমধ্যে নিশ্চয় সেয়া আপোনাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি আছে নিশ্চয়, গতিকে সেইখিনিৰ পৰা আপোনাৰ লাভ কেনেকুৱা হৈছে?
1: লাভ খুবেই ভাল, কাৰণ কম্পিটিটৰ খুব কম, তো আমি যিখিনি চাপ্লাই কৰিব পাৰোঁ গোটেইখিনি আমাৰ বিক্ৰী হৈ যায়। খালি আমি এতিয়া মনত এটা কথা ৰাখিয়ে কামটো আৰম্ভ কৰিব লাগে, যোনে নকৰক কিয়, যিখিনি আমি ক্ৰপ কৰিম তাৰে আমি প্ৰথমতে মাৰ্কেট ষ্টাডি কৰাটো খুবেই ইম্পৰ্টেণ্ট।
0: হয়, বাহিৰৰ বজাৰত যেতিয়া বস্তুটো দিয়া হ'ব, মাটিত কৰা খেতিটোৰ লগত যেতিয়া তুলনা কৰা হ'ব, উৎপাদিত সামগ্ৰীবিধৰ গুণগত মানৰো কিবা পাৰ্থক্য থাকিব নেকি?
1: 100% থাকিব।
0: হয়,
1: কাৰণ মই অলৰেডি আপোনাক সেইটো কৈছোৱে,
0: হয়
1: পেষ্টিচাইড ফ্ৰী, ফাৰ্টিলাইজাৰ ফ্ৰী ফাৰ্মিং হয় এইটো। মই কিছুমান আপোনাক ডেটাও ক'ব পাৰোঁ, কিছুমান সাৰ একদম চিম্পল ইনচেক্ট খেদিবলৈ সকলো ফাৰ্মাৰে ক্ল'ৰ'পাইৰোফিছ বুলি কয়, সেইটো মাৰা যায়
0: পোক
1: পতংগ খেদিবৰ কাৰণে। সেইটো এজ পাৰ ৰিচাৰ্চ কেঞ্চাৰ কজিঙৰ মূল কাৰণ হয়। তো মই যদি সেইটো কম্পেয়াৰ কৰিবলৈ যাওঁ, আমি যিহেতু এইবোৰ ধৰণৰ একো কেমিকেল ব্যৱহাৰে নকৰোঁ ভিতৰত, মই সেইটো চেঞ্চত ক'বলৈ পাৰোঁ কি আমি এটা ভাগত অৰ্গেনিক ফাৰ্মিঙে কৰি আছোঁ, যিহেতু আমি হিউমেন হেল্থ মানুহৰ শাৰীৰিক
0: স্বাস্থ্যটোৰ কথা চিন্তা কৰোঁ, স্বাভাৱিকতে গুণগত মানটো বেছি বুলি ক'ব বিচাৰে ন? হয়, আপুনি যিহেতু এই বিশেষ কৃষি পদ্ধতিটো বাছি লৈছে, গতিকে তাৰ বাবে নিশ্চয় আপুনি প্ৰশিক্ষণ লৈছে।
1: হয়,
0: প্ৰশিক্ষণৰ বিষয়ে কওকচোন।
1: মই প্ৰশিক্ষণ দিল্লীলৈ গৈছিলোঁ।
0: হয়,
1: দিল্লীত আমাৰ KVK আছে, যোনটো মেইন ৰিচাৰ্চ চেণ্টাৰ বুলিও ক'বলৈ পাৰি, কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰত তাতে মই একমাহ আছিলোঁ, আমি ট্ৰেইনিং লোৱা হৈছে তাতে। তাৰে পিছত গুজৰাটলৈ যোৱা হৈছিল, কাৰণ গুজৰাটত কমাৰ্চিয়েল লেভেলত খুব এটা ধুনীয়াকৈ ফাৰ্মিং হৈ আছে। ট্ৰেইনিং বুলি ক'বলৈ গ'লে আমি দুটা জেগাত যোৱা হৈছে, দিল্লী আৰু আহমেদাবাদ গুজৰাট।
0: হয়, এতিয়া আপুনি হাইড্ৰোপনিক পদ্ধতিৰে যথেষ্ট কষ্ট কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিছে, আপোনাক নিশ্চয় এখন ভাল বজাৰৰো প্ৰয়োজন হৈছে, গতিকে আপুনি বজাৰ দখল কৰিব পাৰিছেনে?
1: খেতিখিনি যদি চাবলৈ যাওঁ আমি গোটেইখিনিৰ এতিয়ালৈ পোৱা নাই, কাৰণ তাতেও কিছুমান কাৰণ আছে। যিহেতু আমি এতিয়া চালাদ পাত বুলিও যদি ধৰোঁ, আমাৰ ঘৰে ঘৰে চালাদ পাত ব্যৱহাৰ এতিয়াও নহয়, কিন্তু যদি মই এতিয়া চাবলৈ যাওঁ হোটেল এখন, হোটেল এখনক কিন্তু ডেইলি চালাদ পাত লাগিবই। তো মই

0: এতিয়া মাৰ্কেট বুলি কওঁ, মোৰ মাৰ্কেট এতিয়া এইটো সময়ত মোৰ অকল ব্যৱসায়িক নাইবা বাণিজ্য কেন্দ্ৰবোৰহে মোৰ কাৰণে মাৰ্কেট হয়।
1: হয় হয়
0: কাৰণ আমাৰ ছাপ্লাইটো মই যদি বি টু বি বুলি কওঁ, বিজনেছ টু বিজনেছে হয়, আমি সিহঁতকহে ছাপ্লাইটো কৰোঁ।
1: তেওঁলোকক যোগান ধৰি আছে
0: হয়,
1: নহয় জানো?
0: যোগান ধৰি আছোঁ,
1: হয় হয় হয়
0: মানে ৰেষ্টুৰেণ্ট হৈ যাওক, হৰেকা ছেগমেণ্ট
1: হয়
0: বুলি কওঁ আমি,
1: হয়
0: হোটেল, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং আমাৰ মাৰ্কেট হয় বৰ্তমান সময়ত। ঘৰৰ মানুহখিনিৰ কাৰণে ছুপাৰ মাৰ্কেটবোৰত আমাৰ দিয়া যায় বস্তু,
1: হয়
0: তাতে আমাৰ চেলটো খুবেই ভাল।
1: সেই যিখিনি চাহিদা সেইখিনি অনুযায়ী আপুনি যোগান ধৰিব পাৰিছেনে?
0: সেইটো চাবলৈ গ'লে মই ধৰিব পৰা নাই, কাৰণ আমি যিখিনি কৰি আছোঁ আমি খুব এটা সৰু স্কেলত কৰি আছোঁ,
1: হয়
0: কম মাত্ৰাত কৰি আছোঁ,
1: হয়
0: ডিমাণ্ডো খুবেই ডাঙৰ। এতিয়া আমাৰ যিহেতু অসম গেটৱে অফ দি নৰ্থ ইষ্ট বুলি কোৱা
1: হয়
0: হয়,
1: হয়
0: আমাৰ অসমৰ পৰাই বিভিন্ন ছেভেন ছিষ্টাৰলৈও বস্তু যায়। ছেভেন ছিষ্টাৰ বাহিৰলৈও ক'বলৈ যাওঁ আমি বৰ্তমান সময়ত আমাৰ বস্তু কলকাতা আৰু শিলিগুৰিলৈ গৈ আছে।
1: হয় যিহেতু আমি মাটিত কৰা খেতিৰ লগতো পানীত কৰা খেতিৰ আমি এটা তুলনাত্মক বিচাৰ কৰি চালোঁ আৰু গুণগত মানৰ কথাও আমি পাতিলোঁ, খুবেই ভাল যেন দেখা পাইছোঁ। গতিকে অসমত এই কৃষি পদ্ধতিটো প্ৰচলন কৰিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?
0: আমি যোৱা বছৰো আৰু এইটো বছৰতো দুটা ছেমিনাৰ কৰিছোঁ আমাৰ ফাৰ্মৰ ভিতৰতে।
1: হয়
0: যিখিনি ইণ্টাৰেষ্টেড কৃষকসকল
1: হয়
0: তেওঁলোকক আমি ইনভাইট কৰোঁ,
1: হয়
0: আমি ট্ৰেইনিং দিওঁ।
1: হয়
0: তো ট্ৰেইনিংটো আমাৰ আমি ফ্ৰী অফ কষ্ট দিয়া হয় সেইটো ট্ৰেইনিং। যদি আমি দেখোঁ যে কোনোবা খুব ইণ্টাৰেষ্টেড, তেতিয়া
1: হয়
0: আমি সেই বাণিজ্যিকভাৱে তেওঁলোকক আঁকোৱালি লোৱা হয়।
1: হয় কৰে
0: আৰু যদি কোনোবা কৃষকসকল খুবেই ইণ্টাৰেষ্টেড, তেতিয়া আমি তেওঁলোকক হেণ্ডজ অন ট্ৰেইনিং যোনটো কোৱা হয় আমি তেওঁলোকক দিওঁ। সেইটো
1: চৰকাৰী সা সুবিধা কিবা পাইছে নেকি?
0: চৰকাৰী সা সুবিধা ক'বলৈ গ'লে মোৰ গোটেই প্ৰজেক্টটোৱে আমি AIF চেংচনড হয়,
1: হয়
0: এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা
1: হয়
0: প্ৰজেক্টটো আমাৰ ছিলেক্টেড আছিল, যোনটো
1: হয়
0: চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা খুব ভাল স্কীম এটা হয়।
1: হয়
0: কাৰণ আৰ্থিকভাৱে আমি চৰকাৰৰ পৰা সহযোগিতা পাইছোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ AIF চেংচন প্ৰজেক্ট হয়।
1: হয়
0: তো AIFত আমাৰ দুটা তিনিটা কম্পনেণ্ট আছে,
1: হয়
0: এটা আছে আমি চিন্স আমাৰ এইটো লোন প্ৰজেক্ট এটা হয়,
1: হয়
0: আমাৰ লোন এটা চলি আছে বেংকত,
1: হয়
0: আৰু বাকী আমাৰ যোনটো লোন চলি আছে তাতে আমি এই স্কীমটোৰ আণ্ডাৰত 3% ছাবভেনশ্যন বুলি কোৱা
1: হয়
0: হয়,
1: হয়
0: ছাবভেনশ্যন আমি পাইছোঁ। আৰু এইটো আমাৰ মৰ্গেজ ফ্ৰী লোন হয় দ্বিতীয়,
1: হয়
0: আৰু তৃতীয় হৈছে আমি CGTMSE কভাৰেজ পাওঁ চেণ্ট্ৰেল
1: হয়
0: গভাৰ্ণমেণ্টৰ পৰা।
1: হয়
0: কেন্দ্ৰীয় চৰকাৰে আমাক CGTMSE কভাৰেজ যোনটো বুলি কৈছোঁ, ক্ৰেডিট গেৰাণ্টি ফৰ MSME। আমি যিহেতু ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগত পৰোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি 3% ছাবভেনশ্যনত সহযোগিতা পাইছোঁ।
1: হয় এইখিনি যে আপুনি সুবিধা পাইছে, যিটো আমি MSME বুলি কৈ আছোঁ, ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ, এই ক্ষেত্ৰত এইসকল লোক যিসকল MSMEত পৰিব তেওঁলোক আপোনালোকৰ দৰে সুবিধা পাবৰ বাবে কেনেদৰে আগবাঢ়ি আহিব লাগিব?
0: প্ৰথম কথা, তেওঁলোকে কি উদ্যোগ স্থাপন কৰিব প্ৰজেক্ট ৰিপৰ্টটো বিতংভাৱে জনাব লাগিব। ছেকেণ্ড হৈছে আমাৰ পৰ্টেল এটা বনোৱাই আছে AIFৰ,
1: হয়
0: সেইখিনিৰ প্ৰিপেৰেশ্যনৰ পিছত সেই প্ৰজেক্ট ৰিপৰ্টটো যিখিনি প্ৰিপেয়াৰ কৰিলে সেইখিনি জমা কৰি দিব লাগে।
1: হয়
0: কেন্দ্ৰীয় চৰকাৰৰ অফিচ আছে,
1: হয়
0: ইয়াতেও যদি আপোনালোকে আপোনালোকৰ নিয়াৰেষ্ট ADOকো যদি খবৰ কৰে,
1: হয়
0: ব্লক অফিচাৰ নাইবা ডেভেলপমেণ্টেল অফিচাৰ এগ্ৰিকালচাৰৰ,
1: হয়
0: তেওঁলোকে আপোনালোকক ভালকৈ গাইড কৰি দিব পাৰিব।
1: অসমৰ জলবায়ু বা অসমৰ পৰিৱেশ, অসমৰ বজাৰ আৰু অসমৰ উপভোক্তা সকলোখিনি মিলাই আপুনি এই কৃষি পদ্ধতিৰ সম্ভাৱনা কেনেকুৱা দেখা পাইছে অসমত?
0: ভৱিষ্যত খুবেই ভাল,
1: হয়
0: উদ্যোগটো খুবেই আকৰ্ষণীয় হয়,
1: হয়
0: অসমৰ পৰিৱেশত আকৰ্ষণীয় হয়, মাৰ্কেটটো স্বাভাৱিকতে ডাঙৰ হ'বই। আমাৰ যোনটো মই অলৰেডি কৈছোঁ হৰেকা বুলি, হোটেল, ৰেষ্টুৰেণ্ট আৰু
1: হয়
0: কেটাৰিং, সেই মাৰ্কেটটো আমাৰ টোটেল 45% স্কেলত গ্ৰ' কৰি আছে।
1: হয়
0: মই যদি আপোনাক প্ৰিমিয়াম ৰিটেইল বুলি কওঁ, প্ৰিমিয়াম ৰিটেইল কাষ্টমাৰখিনি যোনটো আমাৰ ছুপাৰ মাৰ্কেট হওক নাইবা ৰিটেইল ষ্ট'ৰত গৈ কেনে কিনা, সেইটো 35%লৈ গ্ৰ' কৰি আছে।
1: হয়
0: আৰু তৃতীয় হৈছে আমাৰ ডাইৰেক্ট ঘৰুৱাভাৱে ব্যৱহাৰ কৰা মানুহখিনি, তেওঁলোকেও আমাৰ 10-15% গ্ৰ' কৰি আছে। তো মই পাৰ্চেণ্টেজত ক'বলৈ গ'লে গোটেইখিনি আমাৰ পজিটিভ ছাইডতে গ্ৰ' হৈ আছে, যিহেতু মাৰ্কেটটো খুবেই আকৰ্ষণীয় হয়।
1: হয় আপুনি এজন নতুন প্ৰজন্মৰ কৃষক, আপোনাৰ দৰে আৰু কৃষক

0: লোকসকল এনেদৰে আগবাঢ়ি আহিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ভাবে?
1: প্ৰথম কথা হৈছে, তেওঁলোকে উইদাউট প্ৰপাৰ ৰিচাৰ্চ কোনো যেন সেইটো ষ্টেপ নলয়। কাৰণ যদিও মই কৈছোঁ যে খুবেই ভাল মাৰ্কেট, কিন্তু ইয়াতে আমাৰ এটা পজিটিভ ছাইড বুলিয়েই ক'ম, যোগাত্মক দিশে হয়। আমাৰ মাৰ্কেট ডিষ্ট্ৰিবিউচন নেটৱৰ্ক যোনটো কওঁ, ছাপ্লাই চেইন, সেইটো আমাৰ ইমানো ষ্ট্ৰং নহয়। আপুনি কোনোবা এটা জেগাত যদিও খেতি কৰি আছে, সেই মাৰ্কেট একচেছটো পাবলৈ আপোনাক এটা প্ৰপাৰ ছাপ্লাই চেইন লাগিব। কাৰণ আমাৰ যদি মই হাইড্ৰপনিক পানী ধোৱা খেতিটো, আমাৰ শ্বেল্ফ লাইফ এটা কম হয়, সেইটো আমাৰ এটা নেগেটিভ ছাইড বুলিও ক'ব পাৰোঁ।
0: মানে
1: মাটিত কৰা আৰু পানীত কৰা ৱেটটো কমি যায়, মানে ড্ৰাষ্টিকেলি কমে, কোৱালিটি ভাল থাকে, প্ৰিমিয়ামে হয়। প্ৰপাৰ ৰিচাৰ্চ আৰু ট্ৰেইনিং লৈ কেনে আগবঢ়াটো বিচাৰোঁ। মাৰ্কেটটো খুবেই ভাল, কাৰণ হাইড্ৰপনিকতো আমাৰ বহুতখিনি ছেগমেণ্ট আছে। যিহেতু আমি ককোপিটটো আমি হাইড্ৰপনিক বুলিয়ে ধৰা হয়, যেতিয়া আমি হাইড্ৰপনিক চলিউশ্যন দি কেনে ককোপিটত ব্যৱহাৰ কৰোঁ এটা কণ্ট্ৰলড এনভাইৰনমেণ্টত, সি আকৌ হাইড্ৰপনিক বুলিয়েই ধৰা হয়। আমি অলৰেডি আমাৰ পলিহাউচত কৰি আছোঁ সেইটো। নতুন প্ৰজন্মক যদি মই আহ্বান জনাওঁ, তেতিয়াহ'লে আমি কণ্ট্ৰল এনভাইৰনমেণ্টত এনি টাইপ অফ ক্ৰপ ধৰিব পাৰোঁ যোনটোৰ বাণিজ্যিকভাৱে খুব এটা আকৰ্ষণীয় ডিমাণ্ড আছে। যেনেকৈ ধৰি লওক, আপুনি এতিয়া বহুতে বিচাৰে ৰঙা হালধীয়া কেপচিকামৰ ডিমাণ্ড খুবেই ভাল, মাৰ্কেটো ভাল, চবে বিচৰা প্ৰডাক্ট হয়। এতিয়া আমাৰ অসমত খুব কম মানুহে কৰি আছে আৰু কিছুমানে নাজানেও বাৰু কি তাৰে কিমান মাৰ্কেট ভেলিউ আছে, কিমান ডাঙৰ মাৰ্কেট হয় সেইটো। সেইবোৰ প্ৰডাক্ট যেতিয়া কোনোবা এজন নতুন প্ৰজন্ম সোমাব, তেওঁ যেতিয়া ভালকৈ ৰিচাৰ্চ আৰু ট্ৰেইনিং ল'ব, তেওঁ সেইবোৰ প্ৰডাক্ট যদি কৰিবলৈ পাৰে, তেওঁ খুব এটা ভাল ফিউচাৰ আছে। বেংগল ছাইডৰ পৰা আমাৰ কোল্ড ষ্টৰেজ গাজৰ আহে। এতিয়া কোল্ড ষ্টৰেজ গাজৰটো মোটামুটি এইটো 7 মাহ পুৰণি হয়। তো 7 মাহ পুৰণি গাজৰ থাকিব পাৰে জানো?
0: নোৱাৰে,
1: কেতিয়াও নোৱাৰে। সেই 7 মাহ যদি সি থাকিছে, অবভিয়াছলি কিবা বহুত বেয়া ধৰণৰ কেমিকেল ইউজ কৰি কেনে সি প্ৰিজাৰ্ভ কৰিছে। তো সেই 7 মাহৰ গাজৰ যদি আমি মাৰ্কেটত বিক্ৰী কৰিবলৈ যায়, সেইটো খুব এটা বেয়া লগা কথা। আৰু সেইটো এটা ভিজিলেঞ্চ ছেটআপো হ'ব লাগে মাৰ্কেটবোৰত। যিহেতু আমি হাইড্ৰপনিক্স বুলি কওঁ, আমি নিউট্ৰিচনেল বেনিফিটখিনিয়ে বুজাবলৈ খোজোঁ।
0: আপুনি এটা প্ৰসংগ উল্লেখ কৰিলে যে হাইড্ৰপনিক্স মানে আমি অকল পানীতে কৰা খেতি নুবুজো, ককোপিটত কৰা বা অন্য ধৰণে কিবা আছে যদি সেই ধৰণে কৰাও আমি বুজি পাওঁ, নহয় জানো? ককোপিটটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয়?
1: ককোপিটটোৰ ক্ষেত্ৰতো চেমে হয় গোটেইখিনি পদ্ধতি। তো ককোপিটটো ইনিচিয়েলি যদি আপোনালোকে বিচাৰে, হাইড্ৰপনিকটো খুব এটা ছাষ্টেইনেবল মেথডত চলা বস্তু হয়।
0: এতিয়া আপুনি যিখিনি শস্য উৎপাদন কৰি আছে সেইখিনিতো কৰিবই, আৰু ভৱিষ্যতে আপোনাৰ কাৰ্যপন্থা কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ খেতি আপুনি কৰিম বুলি ভাবিছে?
1: কাৰ্যপন্থা বুলি ক'লে, আমাৰ এতিয়া বৰ্তমানভাৱে যোনটো আমি কৰি আছোঁ বাণিজ্যিকভাৱে, আমি সেইটোৱে আৰু স্কেল কৰিবলৈ বিচাৰোঁ। কাৰণ যিহেতু মই অলৰেডি ক'লোঁ মাৰ্কেট খুবেই ডাঙৰ, তো আমি ইখিনি খেতি কৰি কেনে আমি সেই মাৰ্কেটটো ল'বলৈ পৰা নাই, এটা ভাগো ল'ব পৰা নাই ইনফেক্ট। তো আমি সেইটোৱে বিচাৰোঁ কি, যদি আমি মাৰ্কেটখন আৰু ল'বলৈ বিচাৰোঁ, আমি আমাৰ কৃষি সমাজৰ মানুহখিনিকো আগবাঢ়ি আহিবলৈ দিওঁ, মানে আহ্বান জনাওঁ যে তেওঁলোকেও যদি ইণ্টাৰেষ্টেড হয়, চ'ৰ্চ আছে আজিকালি, আমাৰ ইউটিউব আছে, ছ'চিয়েল মিডিয়া হওক, তাৰ পৰাও শিকি কেনে হ'লেও যদি আমি সকলোৱে এটা মাৰ্কেট ল'বলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি যোনটো এতিয়া বৰ্তমানভাৱে কৰি আছে বাহিৰৰ পৰা অহা বস্তু, আমি সেইখিনি শেষ কৰিয়ে দিব পাৰোঁ এটা সময়ত। আমাৰ অসম কৃষি প্ৰধান দেশ হিচাপে ধৰি লওক আঁকোৱালি ল'ব পাৰে সকলোৱে।
0: হেমাংগ বৈশ্য ডাঙৰীয়া, আপোনাৰ লগত কথা পাতি মই এইখিনি কথা বুজিব পাৰিলোঁ যে আপুনি পৰম্পৰাগত কৃষি পদ্ধতিক বাদ দি পেলাই এটা প্ৰত্যাহ্বানমূলক কৃষি পদ্ধতিয়ে বাছি লৈছে, কিন্তু ইয়াৰ খুব সুন্দৰ এটা ভৱিষ্যত আছে আৰু যোগাত্মক দিশ আছে। গতিকে আপোনালোকে ভৱিষ্যতে খুব ভাল ধৰণৰ এখন বজাৰ অসমত পাব বুলি আমি বিশ্বাসী, আৰু নতুন প্ৰজন্ম আগবাঢ়ি আহক এই কৃষি পদ্ধতিটোলৈ, এই আশাকে রাখি আপোনালৈ আমাৰ শুভকামনা জ্ঞাপন কৰিলোঁ।
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আজি আদৰ্শ কৃষক হেমাংগ বৈশ্যৰ সৈতে কথা পাতিলে শিখামণি দত্তয়।

0: या बाढ़ आ जाए कोई डर नहीं,
1: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
2: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
3: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
4: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
3: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
4: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
3: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
5: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শাৱলী। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান বতৰ অনুকূল বাবে শালি খেতিত সুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে, মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
6: अरे अरे अरे, क्या कर रहा है? इधर इधर इधर, हम बोल रहे हैं तेरे बीजू का।
7: पुतला बोल रहे?
6: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
7: मतलब?
6: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। अब पहली वाली बात कहाँ,
7: पर हम तो सब यही डाले हैं।
6: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
7: सच है?
6: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
7: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
8: माटी से प्रेम की परंपरा है परंपरागत खेती।
5: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,000 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 2,800 টকাৰ পৰা 3,500 টকা, মিঠালাও 1,800 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, জিকা 2,200 টকাৰ পৰা 3,000 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, মূলাৰ দৰ প্ৰতি কুইণ্টলত 1,800 টকাৰ পৰা 2,800 টকাৰ ভিতৰত, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা 9,000।

0: টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2500 টকা, লেচেৰা 4000 টকাৰ পৰা 5000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, চাউলৰ দৰ প্ৰতি কুইণ্টলত 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 3500 টকা, গোটামগুৰ দৰ প্ৰতি কুইণ্টলত 10200 টকাৰ পৰা 11800 টকা, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 7400 টকাৰ পৰা 8500 টকা, মাটিমাহ 11200 টকাৰ পৰা 14800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকাৰ ভিতৰত, বুটৰ দাইল 7500 টকাৰ পৰা 8400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 1000 টকাৰ পৰা 1800 টকা, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকা, সৰিয়হ 6750 টকাৰ পৰা 7000 টকা, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকা, আদা 11000 টকাৰ পৰা 14000 টকা, শুকান জলকীয়া 21000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6600 টকাৰ পৰা 7000 টকা, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2180 টকাৰ পৰা 2560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2280 টকাৰ পৰা 2300 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2000 টকাৰ পৰা 4800 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11গৰাকী লোক সন্ধানহীন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান, হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ, গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান, আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নেপাল চৰকাৰে দক্ষিণ চিটুৱান জিলাত ফুটে কচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা, প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটুৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে। স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা

গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলিও সকীয়াই দিছে। এনে সকীয়নিলৈ চাই চিটুৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেৱঘাটৰ মুকলি এলেকাত সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিস্থ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ ডি এন এ সংগ্ৰহ কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11 বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱমাৰাক, চাৰ্বিচন মাৰাক আৰু এলিপচন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকল সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে।

0: বৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকল সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে।
1: অত্যন্ত আমি বেদাগ্ৰস্ত হৈছোঁ, কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী আজি সন্ধানহীন হৈছে। গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল তেখেতৰ আত্মাৰ চিৰশান্তি বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু তেখেত যিসকল অন্ধানহীন হৈ আছে তেখেতসকলে যাতে যতে আছে যাতে জীয়াই থাকক, আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে। মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলাকৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত বিহু পৰিৱেশন আৰু মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনেৰে আদৰণি জনোৱা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টেল চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।
2: Today we cross-check the record. Bishnuram Medhi came here. Bimala Prasad Soliha came here. I mean, today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect the sentiment of undivided Assam. That is Northeast region. So I am feeling very happy and I am also obliged that I was shown everything, had a good conversation and I spent a very interesting day today. Yes, to see everything, I think one day is not enough. I have to come back again.
0: গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জিলাখনত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। আজি বনাঞ্চলৰ কাষৰীয়া গাঁও পশ্চিম দাইৰঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বন সজাগতা আৰু বন পৰিচালনা সমিতিৰ মাজত চুক্তি স্বাক্ষৰ সভা অনুষ্ঠিত হয়। গোৱালপাৰা বন সংমণ্ডলৰ প্ৰাধিকাৰী তেজস মৰিস্বামীয়ে সভাখনত উপস্থিত থাকি বন সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে দাইৰং বন পৰিচালনা সমিতি আৰু বন বিভাগৰ মাজত চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে বন বিভাগে ৰোপণ কৰা 75 হেক্টৰ বাঁহ প্ৰতিপালনৰ দায়িত্ব দাইৰং বন বিভাগ পৰিচালনা সমিতিক অৰ্পণ কৰা হয়। চুক্তিমতে বাঁহৰ পৰা সংগ্ৰহ হোৱা ধন দাইৰং বন পৰিচালনা সমিতিয়ে লাভ কৰিব। এই পদক্ষেপে বন সুৰক্ষাৰ লগতে বন পৰিচালনা সমিতিৰ সদস্যসকল আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি বন প্ৰাধিকাৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি এনে পদক্ষেপে হাতী মানুহৰ সংঘাত ৰোধ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।
3: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
5: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন, আটাবৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজ নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান

0: গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হয়। এই উপলক্ষে গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি পদ্মশ্ৰীৰ বঁটা প্ৰাপক অজয় দত্তৰ সভাপতিত্বত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ডঃ পৰমানন্দ মজুমদাৰৰ সম্পাদিত গোলাপ বৰবৰাৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱনটোৰ শুভ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনত সংযোজন হোৱা ভৱনটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: গাৰ্লছ কলেজ এটা সময়ত ল' এনৰলমেণ্টৰ এখন মহাবিদ্যালয় হিচাপে গোটেই অসমত চিহ্নিত হৈছিল, বাতৰি কাকততো নাম প্ৰকাশ পাইছিল যে মহাবিদ্যালয়খনৰ এনৰলমেণ্ট বিল' 400। কিন্তু এই মহাবিদ্যালয়খন মহাবিদ্যালয় পৰিয়ালৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আৰু মহাবিদ্যালয়খনক কো এডুকেশ্যনলৈ ৰূপান্তৰ কৰা, অৰ্থাৎ ল'ৰা ছোৱালী উভয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ পাছত আজি প্ৰায় 1700 ষ্টুডেণ্টেৰে মহাবিদ্যালয়খন জাতিষ্কাৰ হৈ উঠিছে। আৰু ইয়াত আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 3,92,00,000, প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে নতুন এটা প্ৰশাসনিক একাডেমিক ভৱন আজি আমি শুভ উদ্বোধন কৰোঁ। মই কেইবছৰ আগত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু আজি ইয়াক আমি শুভ উদ্বোধন কৰিছোঁ।
0: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু অন্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াও উপস্থিত থাকে। ধুবুৰী ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997,04,00,000 টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক দিশত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে।
2: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নাগৰিক সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত চহৰখনক অধিক সুপৰিকল্পিত, পৰিষ্কাৰ আৰু আধুনিক কৰি তোলাৰ বিষয় লৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, উপমেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খোৱাং মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ উচ্চ পদস্থ প্ৰশাসনিক পদসমূহৰ নিযুক্তিৰ বাবে বৰ্ণালী ডেকাৰ নামত অনুমোদন জনাইছে। 2025 চনৰ আগষ্টত কেন্দ্ৰীয় ডেপুটেচনত যোৱাৰ পূৰ্বে ডঃ ডেকাই অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্ত আৰু ছবিন দাসে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু

শেষৰজ্যোতি গোস্বামীৰ অধিবক্তাই সৃজনী ভাষ্য মহন্তক প্ৰতি জেৰা কৰে। একেদৰে জীৱিত কালত শিল্পী জুবিন গাৰ্গৰ চিকিৎসাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা চিকিৎসক হিতেশ বৰুৱাক অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। অৱশ্যে সময়ৰ অভাৱত আন অভিযুক্তসকলৰ অধিবক্তাই ডাঃ বৰুৱাক জেৰা কৰিব নোৱাৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 114 জন সাক্ষীৰ সাক্ষ্য প্ৰদান সম্পূৰ্ণ হৈছে। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতশিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতশিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জিলা আয়ুক্তৰ সভাপতিত্বত জিলাখনৰ পথ সুৰক্ষা সমিতিৰ আগষ্ট মাহৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগষ্ট মাহৰ পথ সুৰক্ষা সমিতিৰ কাৰ্যসূচী বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা, যান বাহনৰ চলাচল, পাৰ্কিং ব্যৱস্থা আৰু পথ দুৰ্ঘটনা ৰোধৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11 গৰাকী লোক সন্ধানহীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Hula kecho dengia dum sitame tangka pinang ne la banke
1: Kala.
0: ladak banke la tangka alam banke kipia tum sitame pinang ne ako ha adan chipi tum sitame tangka long pon pe poisa larle ki pinang ji kali
1: Kala.
0: ako ha kecho dengia tum ta hedi cho nam dun ji pa hormuta kali
1: Kala.
0: la banke ai beng lo la sop register kumat ma chela amek dan ki pia mek ke nang ji ma
1: Kala.
0: la swalista dopo
1: Kala.
0: enke la swalisa teng pensi nam serial number bang doji serial number 1 2 3
1: Kala.
0: la sonjat si ekdom serial do thorpo la swateng pensi bang nang hang ji
1: Kala.
0: la mani bang dan chi pi tanga mek nang lilo ai beng long plote hula number 1 long ke do bang phansi hang pa prang po
1: Kala.
0: enke hula bang long lo punte aku next mani dan chi pi thulo punte aku hala a phi aku second long ke do bang phanda hang thun po la sonjat
1: Kala.
0: la bang ke mani tangka pensi nam dam po ni bang si ha phi ke do bang sa prang long ni si chonam dun dat po chilo gai dun chogi pula sonjat kali
1: Kala.
0: nam bang ke
1: Kala. Me piklo doktor nang liki thanalam the tangte doktor pini ke aporalam du koka potsi ili tum kaching ki chethanang jialam the ke do piklang te ma bonta me thihe ka porang bong pen mek dan ka chipia puthak asona sona lam the ili tum chethan dam long pot nang li phan churulo la ili tum ka chethan tang analam the radio nang kar judun arada tumta alle nang long dun popusi kroilo nang li gi klema sailong arnam le ahir jumela anso se nang papina la se pini ili tum chi hu chi puda lam jir ke la po an leng ton iklo na putho nang li phan suri suri ya kardom nang pajir iklo kardom
0: kardom
2: la po na po na le tum ok prana ja mek ang denga long mek dan ka chi pi e putha doctor lokhimai be pi la pen hot bang helwelin timung pi atumang bong chi hu chi put arjai long tang lo ok prana ja mek ang denga ke la pon si kang ton iklo লাকে আকাশবাণী ডিফু নাহলে তুমি যাই মেকার জলং বাম লাকে এফ এম বেনালং পেন মেগাহার্স ভারত সিরা তক বড় সিরকে নিউজ অন এ আই আর এপ লাপেনতে রেস এবেলং পেন তানাল তুম কে দনা যাই মেঘ আর জয় লংজি আদন্থু যাই মেঘ আং তুম মালাম সব পর ফিলতে আর জু থেক লংপ
3: মন কি বাত হ্যাঁ জন জন কি সভি কি কুছ আপনি সি संघर्षों के कुछ किस्से कहानी कुछ सफलताओं की अनकही विरासत की उम्मीदें नए भारत की महीने के आखिरी रविवार का रहता है इंतजार मलयाचल के आंचल से विंध्याचल के आंगन तक ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के ओटीटी प्लेटफॉर्म वेव्स पर माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर तो याद रखें रविवार 30 अगस्त सुबह 11 बजे मन की बात
4: মানে এবং জংসে পে আবু কে হোম এমব্রয়ডারি লাপেন সন সন পে কে রাজি আনিং কে হাং দো পুলোতে দিফু রং থারবে লং জয় কে পে নাংলি তুম হোম রিক তামে কাচিনি মু চজিয়া ফান মোবাইল নম্বর নের ক্যাপ কে থম সির ক্যাপ সির ক্যাপ সির ক্যাপ ফ হিনি হিনি ট্র কে থম
2: লাকে আকাশবাণী দিফু আদন থুদাম থেল না লাকে ইংলিশ আলোন আংডেং ইংলিশ আলোন আংডেং লং কে চেং সিয়ালন আর জৈথা সেলেন দেওয়ান কিলন আলোন আলোন আলাম থে দ্য পাওয়ার অফ লাভ

0: পিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লাকে আকাশবাণী ডিফু তাংটে দাম থাকল না কার্বি লুঞ্চে থাক জামেক আংডেং কার্বি লুঞ্চে থাক আংডেং আলং কেচেং সিয়ালুন আর জৈক থা ধন সিং তে রং লাপেন বাড়ি রং ফারপি আতুম কিলুন আলুন আলুন আলামথে সিং ক্রেং আপর নাং লেলোতে আর জৈক সে নাং লবংসো আলুন